0: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གས tun kamba or king in tinga a dinu the removal
1: system. Adi, adi, adi. Adi.
0: Or the tatari. Tatamu minita metalanga. The actu tatu tiyan do yin tinga na uskan on tinang kanige dola, tinjong dola removes the gosagon soda.
1: Adi.
0: Atila kagala.
2: I'm not going to be able to do it.
1: Sono mihi ga semkhung ga chamtu zer gunu ga lyang da sez galag chikirji
2: o te chung gunu ma tang litu yung ag chikir na yan
1: re
2: din chim yig min ma dibi da rin chen choni nyam ning ga tong len kang rong ze kur na wa ga
1: dina thang chi ma ga len chen nga da bi ra rin chen choni ga nyam ning ga tong len ze chu re wa chen te ko ti ga go
2: ya ka tan che
1: jo me ka dina man te tang a chu len chen de la nyam bar ga se se dina ne ka go de mo
2: Ya dimu
1: kwatin chumika hatina tupuga kapryang ni chetang ta gung tsni yin ya tupuna batina chandani nga chi nyam chik sonum yikhi ge semkhung ge chamdu ser gunu ge leng de sensin nang chuyil